0: ভাবুছু চিন্তা করুছু এবং আগুরু তামজান যাইকিরি সেই পৌঁছি যাইছি বড় সংকটে পৌঁছি যাইছি তেণু খবর পাইলা পরে গজপতি মহারাজ কারে আসবে বড় সংঘ পাখু যাবে আপনার তামজান সেই সরদা বালি গুণ্ডিচা মন্দির সম্মুখস্থ সেই রথ নিকটকু।
1: আচ্ছা সেপটে গহলি কেমতি অছি?
0: বহুত বহুত গহলি অছি আজ্ঞা আপনার শ্রীমন্দির পাখু ধীরে ধীরে এতে বড়ি গলা আপনার ন দেখলে বিশ্বাস করে পারবে না।
1: নাই আপন আপন সেপটে শ্রীমন্দির আড়ুকু যেতে বাট চাহুচন্তি কেমতি জানা যাউচি?
0: বহুত গহলি আজ্ঞা কেবল ভাব সমুদ্র।
1: আচ্ছা
0: আউ কিছু
1: ভাব সমুদ্র মুন্ডমাল
0: কলা ধলা নালি হলদি বিভিন্ন রঙ্গর পোশাকরে মণ্ডিত হই সরদা বালিরু জিবা আসিবা করুচন্তি সতেন্দি জিবা আসিবা চালিছি।
1: আচ্ছা
0: হৌ
1: তাহলে আমার অপেক্ষা রহিব গজপতি মহারাজা কেতবেলে আসিবে এবং গজপতি মহারাজা আসিলে পরবর্তী কার্যক্রম বর্তমান অছি। বর্তমান সিন্ধুক সবু আসিকিরি রথমানক উপরে রহিলাণি, তাপরে রামকৃষ্ণ মদন মোহন এমানে সমস্তে রথকু বিজয় হেবে, তেণু বিজয় হেলা পরে গজপতি মহারাজা ছেড়াপরা করে আসবে। বর্তমান অঢ়েটা হেলা, ভাবুছু আউ অধ ঘন্টা ঘণ্টে ভিতরে এসব কার্য সমাপন হব। চারিটা সময় ধার্য হয়েছে রথ টণা পাই, তেমন রথ টণা পাই চারিটা ভিতরে এসব কার্য সমাহিত হয়েকি ধার্য সময়ের রথযাত্রা হয়েযিব এ প্রকার গোটা আশা আসুচি মনরে। আউ কোন কইবে সেপটু কহন্তু?
0: নিশ্চিত আগে নিশ্চিত নাই ভাল লাগিলা আজি সুন্দর ভাবরে এ কার্যক্রমটি আপন যেভাবে ভাবরে আজি পহণ্ডি বিষয়ে যে কহিলে বহুত ভাল লাগিলা।
2: বর্তমানে আমি দেখি পারুছে যে আরক্ষী বাহিনী মানে তাঙ্কর সাজ সজা যে দৌড়ি আজি করণ করিবা পাই নেই করি যাউছন্তি এতিরু আমি স্পষ্ট অনুমান করি পারুছু যে গজপতি মহারাজ আউ মাত্র পাঁচ দশ মিনিট ভিতরে আমার কেন্দ্র আগ দেই যাবে ইয়ে কথা মধ্য আমি অনুভব করি পারুছু আউ সেতিপাই প্রস্তুতি চালিছি। তেবে শ্রদ্ধালু মানঙ্কর যে গহলি অতি মাত্রারে বড়ি বড়ি চালিছি তেণু যে যে প্রকার কর্তব্যের সব লাগিছন্তি কি ভোগ কিনুচন্তি কি দর্শন পাই বিভিন্ন প্রকার ব্যবস্থা কু সংকীর্তন মাধ্যমে মহাপ্রভুঙ্কর আশীর্বাদ নেবা
1: নাই
2: ভাই যাও
1: নাই প্রতাপ বাবু
2: ভিতরে বর্তমান
1: গহলি তো হব রথযাত্রারে আউ গহলি হবনি কেবে কোটি গহলি হব সে গহলি হোক কিছু যায় আসে নাই কিন্তু আজি যাহা পাগ অছি এবং পানিপাগর ব্যবস্থা যাহা পবন যেমতি বহুছি উত্তাপ যেমতি অতি বেশি নাহি আউ তার ভিতরে লোকমানকর যিবা আসিবা সমাগম এসব এপর্যন্ত শৃঙ্খলার সহিত চালিছি। আপনক আখিরে কোনসি লোক বেহোস হবা কি কিছু অঘটন ঘটিবা এভাবে কিছু পড়িছি কি সেপটে?
2: নাই সেপরি কোনসি পরিস্থিতি এপর্যন্ত আসি নাহি।
1: বাহ বহুত বড়িয়া। আমার এপটে মধ্যে যেটা সরদা বালিরু আমি বড় সংখ পর্যন্ত দেখুছু গোটিয়ে মধ্যে লোক কেহি আম্বুলান্সরে যাবার দৃষ্টিরে আমার পড়ি না, তেণু জনা পড়ুছি মহাপ্রভুঙ্কর অপার করুণারু এপর্যন্ত নির্বিঘ্নরে সব নীতি সম্পাদন হয়েছি। ভক্ত শ্রদ্ধাড়ু মানে ভালরে ভালরে আসিকি দর্শন করিকি যাউচন্তি। অনেক আরক্ষী বাহিনীর সবু আরক্ষী বাহিনী মানুষ আমি দেখুছু তা ভিতরে কিছু মহিলা আরক্ষী মধ্যে অছন্তি সমস্তে সরদাবালিরে লম্বা হয়েকি সাষ্টাঙ্গ প্রণিপাত করুচন্তি। আউ রথ কড়ন ভিতরু লোকমানকু যোমানে থিলে পহণ্ডি দর্শন করিয়া পাই থিলে সেমানকু সবু বাহার করি দিয়া হউচি, তেণু রথ টণা পাই গজপতি মহারাজাঙ্ক স্বাগত পাই প্রশাসন তরফরু সমস্ত বন্দোবস্ত যেমতি করা যাওয়া কথা সে বিধি বিধান সহিত সে সবু করা যাউচি। আউ গোটে আপন তো দূরর দেখি পারি নথিবে কেবল ধারা বিবরণী রু যাহা শুনিথিবে এইথর মহাপ্রভুঙ্কর এ যে টাহিয়া টাহিয়া সতে যেমতি আমার অনুভব হেলা যে গতথর টাহিয়া নথিলা বলি ভক্ত মানক মনরে যে দুঃখ হইতিলা মহাপ্রভুঙ্কর মনরে টিকে যে ম্লানি আসিতিলা से म्लानी तो अपसरी जाइछि किंतु से जो भक्तक मनरे जो टिके दुख होइतिला से दुख दूर होइ जाइछि एवं टाइया बहुत सुंदर होइछि एते सुंदर टाइया मोर मने पडुनी जे गत वर्ष मानकर एमते सुंदर टाइया आमे देखितुलु गुंडीचारे देखि नथिलु बोली एमते हमकु लागुछि कि प्रकृत रे टाइयाटा बहुत सुंदर होइछि से कथा आमे कहि पारिबु नै किंतु आमर अनुभव होछि या डॉक्टर दास से प्रकार अनुभव बड़ सुंदर टाइया दोलायमान रीति टाइया हल हल महाप्रभु चारवाल उपरकू गले एवं सुंदर भाव सेवक माने अति निर्विघ्न सहित महाप्रभु को वर्तमान नहीं कि रथ उपर आरूढ़ करई मोटामोटी एपर्तंत भल सुंदर भाव बाहुड़ा जात्रा समाहित आशा करवा जे आहरी सुंदर भाव ये तीन रथ जाकर आज सिंहद्वार पहुँची जातु कारण वर्षा ना कौन असुविधा ना भक्त मान समागम अच्छी तेणु उत्साह लोक भितर अच्छी कारण किसी अघटन घटी नोक मान भाई कौन सी भय वोसी आशंका ना तेणु से उत्साह सहित तो लोक मैंने टाणी नहीं कर आज सिंहद्वार पाखे रथ को पहुँचदेवे ये विश्वास मनरे आसुच्छी आउ कौन सूचना देवार अच्छे दी द्वितीय केन्द्र दिंतु एवं गजपति महाराजा आसवा पर रथ छेरा पहरा बेलू आम केन्द्र सक्रिय हम आपड़ से जहाँ कह कथा कहतु
2: सुंदर भाव आम प्रथम केन्द्र आगे आम देखा पाच श्रोता बंधु बहु संख्यार प्रायत सहस्राधिक श्रद्धालु माने निरंतर से मान निशुल्क भोजन करुछंती जो भोजन करिबा परे से मानकर जो पत्रा पत्र एसबा पड़ जाउची ताकू मध्ये परिष्कार करा जाउची जेहेतु आउ दुई घंटा भितरे जा अनुभव करा जाउची रथ एही पट दे जीव तेणु सबु क्षेत्र रे समस्त चलचंचल आउ गजपति महाराजांकर आगमन रो सूचना आमे पाइ जाउछु वर्तमान जहाँ देखुचु जो टार्गेट करा जाउथिला ताहा वर्तमान आग को चालुची आउ आमे आउ अल्प समय भितर स्पष्ट सूचना आम केन्द्र पाखु आमे देई परिबु
0: प्रताप बाबू आज जो कथा कहुतिले शांतन बाबू जे टाइयाटा एते सुंदर देखा जाउची आमर मध्य सही अनुभव आमे देखुचे अनुभव करुचे एते देदीप्यमान टाइया जो टाइया भितर सत्यम ज्योति बाहर से ज्योतिर पटातर ना एवं जो टाइया आग को हलिले ब्रह्म सत्य पछ को गले जगत मिथ्या ये जो ज्ञान आम को देउतला शास्त्र अनुसार आज प्रत्यक्ष भाव अनुभव कर जानले जे वास्तव में ता सत्य ये तोलायमान टाइया सर्पाकृति टाइया ये टाइया जिते झुलुची आमको ये ज्ञान दौची आमको ये विचार दौची आम सत्य पथरे जावा उचित कारण सत्यर पथ हूँ धर्मर पथ हूँ कर्मर पथ सत्य पथे धर्म पथे घेनी जाओ मते बसाओ प्राण मोर तब प्रेम श्रुति
2: यही टाहिया को दिव्य टाहिया रो दर्शन केवल आमे एठी करुणा है यह कोटि कोटि नर नारायण तांको हृदय रे से माने साहित्य रखुचंती महाप्रभुंकर दिव्य दर्शन को तेणु भल को सबुबले चाह बसी थांती ए जगतर प्रतिटी मनीष अपेक्षा करिथाय तेणु जगन्नाथ महाप्रभु केते सुंदर होई पारिबे से सुंदर को देखिबा पई आम भितरे मध्य प्रतियोगिता रही थाए जेते देखुतिले नुआ से लागई नुआ दिसु थाई तेणु तांकु देखिबारे गोटिए श्रद्धालु जदि सकाळ समय रे मंगल आळती दर्शन करिछि से बल्लभर देखिले आउरी नुआ दीपर धूप पर देखिले सकाळ धूप रे आउरी नुआ जिते थर महाप्रभु को से देखी पारु थर नुआ नुआ देखिबार से भाव सृष्टि होणु ताको कहुए नव नीरद सुंदर कांति धरम रस सागर नागर भूपवरम शुभ बंकिम चारु शिखंड शिखम भज कृष्ण निधिम ब्रज राज सुतम तेणु महाप्रभु सबुबले गोटे नुआर परिवेश को आसती सीए जितेबाला अवकाश समय रे खंडिये गामुछा पिंधि बसी थांती श्रद्धालु देखिले जमती लागे जितेबाला सीए बड़सिंहार बेस फुलरे पुष्प आभूषण रे मंडित हो जाती।